chukusi tham tai diesel ne rang mari bangin kha khok chukusi tham lep charchi tham Factionai mani no kebengi yaprikrak romka Tripura police Factionai mani phalmane kok silchai police officer khorok burina romka crime branch tini police sodon naikhongni sajaga police dagine akra onorakni dagi mongbai inspector khorok sa sub inspector khorok nei tai SSI khorok sa na romja kha Tripura Cricket Association by Nikolja Hastebel Umorchita Bisini Cricket Bate Lemao Tinitumkai Sankha Udipuni Jamjuri Tung Kolao Shodurbi Bodol Wicket Kaisi by Kanchan Puna Machanka Abunakari Tai Kaiba Match Watani Bagi Kari Rajaka Tripura Cricket Association by Nikolja Buridoni Cricket Bate Lemao Tinikaini Tungka Norsingoni TIT Tung Kolao Songsazak Tung Lemao Ramnagar Sporting Club Ran Thamji Buri by United BST no tai Norsingoni PTA thung kholawa torun sanga coaching center wicket kaisi bai pragati play center no machan kha tai kani thung watini bagi mathagri jakha buskang damnuchi buriyo hastini salthang dhalai onakuti khuai salchi salgra tai sipahi jala hangkoro pherangko gi watik bang wai manu hune hajakmungre kha nabarti banai khu khana salni sakan tungmari tongana thamse buri degree celsius tai khamani nisi buri celsius ni gana giniwa কক্তমা পাইনাস গান কক্তমা বুবাৰ তেৱাইছা ৰাষ্ট্ৰবক্ৰ দুৰপতি মৰমু তিনি ৰাষ্ট্ৰপতি ভৱন নৈছাই নিশ্চিত বিচিনি জুদা জুদা বাবয় আলাইদা সামতা মনৰগে খৰক দক্ষিদক ন পদ সকৰ জাফৰকা নেচনেল টেষ্টিং এজেন্সি অৰ তালনি নিচিছা শালমাৰি চংজাক টংমানি কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট আণ্ডাৰ গ্ৰেজুৱেট আমজক মথাক ৰখা তিনি নি বাগী কক্তমা অৰণ পাখিয়া উৰ্ণ কক্তমা আৱাইংগান খানা ফুং দামচিনি সতী বৃষিৱা